প্ৰভাত, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰ আব্দৰ জেঠ মাহৰ 31 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 25 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 15 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেৰেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, বিবেক শৰ্মা আৰু বিশ্বদীপ স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰত আছে অজয় আনন্দ আৰু বিপুল কলিতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

শ্ৰোতাসকলে ইমানপৰে বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে নন্দিতা দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ৰাধাকান্ত ডেকাৰ কণ্ঠৰ লোকগীত, নিৰুপমা হাজৰিকা আৰু সংগীবিন্দৰ কণ্ঠৰ চিয়াগীত, দেৱেন সন্দিকৈ আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু মিতালী দেৰ কণ্ঠৰ ভজনেৰে।

প্ৰথমে শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। আজি পুৱা 6:15 অনিতা দাসৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 বিজয়া বৰাৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 7:50 নিউ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ,

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী কুইন দাস, প্ৰসন্নলাল, অনিমা ভট্টাচাৰ্য, বিজয় মহন্ত আৰু শিখা বৰা দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, সংগীত মাধুৰী, গীতমালা, ৱতন কে তৰানে আৰু সৈনিকা। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, সন্ধিয়া 6:10 যুৱ আবৃত্তিৰ অনুষ্ঠান আৰু চৰকাৰৰ 12 বছৰ উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বিশেষ ধাৰাবাহিক অনুষ্ঠান। সন্ধিয়া 7:45 যুৱ সাহিত্য অনুষ্ঠানত অংকিতা ভৰদ্বাজৰ কবিতা আৰু নৱকান্ত বৰুৱাৰ গল্প, প্ৰযোজনা অশ্বিনী কুমাৰ ফুকনৰ। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বিদুষী অশ্বিনী।

এইবাৰ শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হবলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 বজাত ইনলি ফাউণ্ডেশ্যনৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাটক চিলনী চুৰ, ৰচনা শুভেশ্বৰ দাসৰ, পৰিচালনা মঞ্জিত ৰাজখোৱাৰ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগ আৰু সজাগতা এই বিষয়ে ডঃ হেমন্ত দাসৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। সন্ধিয়া 7:45 বজাত অংকিতা দাসৰ কণ্ঠৰ আধুনিক গীত আজি পুৱা, অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো অনিতা দাসৰ কণ্ঠৰ এটি ভজন।

শ্রোতাসকলে অনিতা দাসৰ কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো বিজয়া বৰাৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতাসকলে ইমান পৰে বিজয়া বৰাৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো পৰ্যুষণ ছবিখনৰ পৰা লতা মংগেশকাৰ, আশা ভোসলে আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ আৰু গীতটিৰ সংগীত কৰিছে ৰাহুল দেৱ বৰ্মানে।

0: অনুষ্ঠানত এইবাৰ কিশোৰ কুমাৰৰ কণ্ঠত পিয়াৰ কিয়ে যা এই ছবিখনৰ পৰা এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত পিয়াৰীলালে।
1: अरे हैं।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মিষ্টাৰ আৰু মিছেছ 55 এই ছবিখনৰ পৰা মহম্মদ ৰফি আৰু গীতা দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মজৰুৰ আৰু গীতটিৰ সংগীত কৰিছে অপি নায়াৰে।

অনুষ্ঠানত এইবাৰ এয়া লতা মঙ্গেশকাৰৰ কণ্ঠৰ গীত। গীতটি দো বদন ছবিখনৰ পৰা লোৱা হৈছে আৰু গীতটিৰ সংগীত কৰিছে ৰবিয়ে।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠত আনাৰকলি ছবিখনৰ পৰা এটি গীত, গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ আৰু গীতটিৰ সংগীত কৰিছে চি ৰামচন্দ্ৰই।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মুকেশৰ কণ্ঠত কতি পতং ছবিখনৰ পৰা এই গীতটি।

মধুবন অনুষ্ঠানটিৰ শেষত শুনাবলৈ লৈছো শামসাদ বেগম আৰু লতা মংগেশকাৰৰ কণ্ঠত মোগল ই আজম ছবিখনৰ পৰা এটি গীত, গীতৰ কথা ছাকিলৰ আৰু গীতটিৰ সংগীত কৰিছে নৌশাদে।

0: মধুবন অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। 52 সংখ্যক G7 সন্মিলন আজিৰ পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা গ্ৰুপেৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিকো সাক্ষাৎ কৰিব। ফ্ৰান্সৰ নিজ ভ্ৰমণ সামৰি শ্ৰীমোদী যোৱা নিশা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰাটিস্লাভাত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ভ্ৰমণে ভাৰত শ্লোভাকিয়াৰ সম্পৰ্ক সুদৃঢ় কৰাৰ সুযোগ প্ৰদানৰ উপৰি দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন খণ্ডৰ অন্বেষণত সহায় কৰিব। উল্লেখযোগ্য যে 1993 চনত শ্লোভাকিয়াই স্বাধীনতা লাভৰ পাছত এয়া হৈছে এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো শ্লোভাক ভ্ৰমণ। বিগত বৰ্ষৰ এপ্ৰিলত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্লোভাকিয়া ভ্ৰমণ কৰিছিল আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত অংশ লোৱাৰ বাবে ভাৰতলৈ আহিছিল। এই ভ্ৰমণে শ্লোভাকিয়াৰ সৈতে বাণিজ্য, বিনিয়োগ, অটোমোবাইল আৰু ৰেলৱে নিৰ্মাণকে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধ পুনৰ নিশ্চিত কৰিব। 52 সংখ্যক G7 সন্মিলন আজিৰ পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব। তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত G7 সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ইউৰোপীয় সংঘই অংশগ্ৰহণ কৰিব। এই সদস্য ৰাষ্ট্ৰসমূহৰ উপৰি ফ্ৰান্সে ভাৰত, ব্ৰাজিল, ইজিপ্ত, কেনিয়া, দক্ষিণ কোৰিয়া, কাটাৰ, ছৌদি আৰৱ, ছিৰিয়া, ইউক্ৰেইন আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক 38 অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে। ভাৰতে G7 সন্মিলনত অংশীদাৰী দেশ হিচাপে এইবাৰ 13 বাৰৰ বাবে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই অনুষ্ঠানত অংশ ল'ব। G7 সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণে গোলকীয় ভূ ৰাজনীতিত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাকে সূচাইছে। গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি, উন্নয়নশীল বিশ্বৰ মাজত কূটনৈতিক সেতু আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত কৌশলগত অংশীদাৰ হিচাপে G7 ৰাষ্ট্ৰগোষ্ঠীৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ। একে সময়তে এই সন্মিলনত ভাৰতৰ অংশগ্ৰহণে গোলকীয় দক্ষিণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন, উন্নত প্ৰযুক্তিৰ সুবিধা লাভ তথা কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰিছে। সমগ্ৰ বিশ্বই ভূ ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক অনিশ্চয়তা আৰু নতুন প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ সময়ত এই সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে দুয়োখন দেশৰ মাজত বাণিজ্য, প্ৰযুক্তিৰ প্ৰতিৰক্ষাকে ধৰি বিশেষ গোলকীয় কৌশলগত মিত্ৰতা সম্প্ৰসাৰিত কৰা সন্দৰ্ভত আলোচনা কৰি কালি ফ্ৰান্সৰ নিজ ভ্ৰমণ সামৰণি মাৰে। এই ভ্ৰমণ উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু জনসাধাৰণৰ আদান প্ৰদানক কেন্দ্ৰ কৰি দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণৰ গুৰুত্বপূৰ্ণ ফলাফলসমূহৰ ভিতৰত ভাৰত ফ্ৰান্স উদ্ভাৱন ৰোডমেপ 2030 গ্ৰহণ বিশেষভাৱে উল্লেখযোগ্য। ই কৃত্ৰিম বুদ্ধিমত্তা, ষ্টাৰ্টআপ, গৱেষণা, দক্ষতা আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ সহযোগিতাৰ বাবে এক পৰিকাঠামো প্ৰদান কৰিব বুলি

50টাতকৈও অধিক শীৰ্ষস্থানৰ বিনিয়োগকাৰী সংস্থাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই ভ্ৰমণৰ আন এক উল্লেখযোগ্য ফলাফল হৈছে NSTI কানপুৰত বিমান পৰিবহণ আৰু সংশ্লিষ্ট খণ্ডৰ দক্ষতাৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাৰ বাবে সন্মতি প্ৰদান। উদ্ভাৱন আৰু প্ৰযুক্তিৰ বাহিৰেও নেতাদ্বয়ে প্ৰতিৰক্ষা, মহাকাশ, পাৰমাণৱিক শক্তি, সংযোগ আৰু বিশ্বজনীন বিষয়সমূহত সহযোগিতাৰ পৰ্যালোচনা কৰি ভৱিষ্যমুখী অংশীদাৰিত্বৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষা নীটৰ এডমিট কাৰ্ড মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.in-ৰ পৰা তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। NTAই পৰীক্ষাৰ্থীসকলক এডমিট কাৰ্ড ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে আমেৰিকাই ইৰাণৰ বন্দৰত নৌসেনা অৱৰোধৰ অন্ত পেলাব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব। এই চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত 60 দিনৰ ভিতৰত ইৰাণৰ পাৰমাণৱিক শক্তি আৰু ইয়াৰ ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কমাণ্ডাৰ মহম্মদ পাকপৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰিয়াদে অন্যতম। জম্মু বিমানবন্দৰত আজি যাত্ৰীৰ সুবিধা তথা জনসচেতনতা বৃদ্ধি আৰু যাত্ৰীকেন্দ্ৰিক বিভিন্ন সেৱাৰ প্ৰদৰ্শনৰ লক্ষ্যৰে যাত্ৰী সুবিধা দিৱস পালন কৰা হ'ব। উল্লেখযোগ্য যে সমাগত শ্ৰী অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবে এক সুবিধাজনক অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে হেল্প ডেস্ক, তথ্য কাউণ্টাৰ, অতিৰিক্ত কৰ্মচাৰী আৰু উন্নত যাত্ৰী ব্যৱস্থাপনাৰ সুবিধা স্থাপন কৰা হৈছে। বিমানবন্দৰ প্ৰশাসনেও যাত্ৰীসকলৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহৰ সৈতে সমন্বয় শক্তিশালী কৰিছে। আমেৰিকাৰ মিছৰিত কালি স্কাইডাইভিঙৰ বাবে যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 12 জন লোকৰ মৃত্যু হয়। মিছৰি হাইৱে পেট্ৰল ছাৰ্জেণ্ট জাষ্টিন ইউয়ঙে কয় যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন সম্পূৰ্ণৰূপে জুয়ে আগুৰি ধৰে। কিছু সময়ৰ পাছতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এই দৃশ্য অতি হৃদয় বিদাৰক আছিল বুলি তেওঁ কয়। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছ ৱেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 170 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ কালি আন এখন খেলত বাংলাদেশে নেডাৰলেণ্ডছক 6 উইকেটত পৰাস্ত কৰে। বাংলাদেশে নেডাৰলেণ্ডছে নিৰ্ধাৰণ কৰি দিয়া 138 ৰাণৰ লক্ষ্য 19 অভাৰ 1 বলত 4 উইকেটৰ বিনিময়ত অতিক্ৰম কৰে। দলৰ হৈ সৰ্বাধিক 50 ৰাণ কৰা জুৱাইৰা ফিৰডছক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত মাহজোৰা এই প্ৰতিযোগিতাৰ ফাইনেল অহা 5 জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবলৰ কালি চতুৰ্থ দিনা গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। 52 সংখ্যক G7 সন্মিলন আজিৰে পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব।
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষা

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লুনা সোণোৱালৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মৌচম গগৈৰ কণ্ঠৰ এই গীতটি।

0: আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিউ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্সক বিষয় হিচাপে লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক বিষয় হিচাপে লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰ ফৰ্চ ডট এন আই চি ডট ইন। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.1।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা সমাচাৰ প্ৰভাত, মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয় যে সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহো অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই গুৱাহাটীৰ ৰিং ৰোড কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ লগতে 18,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নুমলীগড় আৰু গহপুৰৰ মাজৰ সুৰংগৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে 4টা লেনযুক্ত পথ, গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱে আদিকে ধৰি বহুকেইটা নতুন প্ৰকল্পৰ কামো বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 500 কোটি টকাৰ উন্নয়নমূলক পুঁজিত অনুমোদন জনোৱা হৈছে বুলিও জানিবলৈ দিয়ে।
2: ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ ছিলেকশ্যন বা কি কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি ছেকেণ্ড কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছো আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম।
1: ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি খণ্ডৰ সৈতে জড়িত প্ৰতিখন জনকল্যাণমূলক আঁচনি সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অহা 21 জুনত হ'বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা যোগ কেন্দ্ৰত কালি জিলাভিত্তিক যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত 10ৰ পৰা 35 বছৰ ঊৰ্ধৰ 4টা শাখাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মৰিয়নীৰ সমজিলা আয়ুক্ত অভিজিৎ গগৈ, যোৰহাট জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰ

কাললৈ উদ্বুদ্ধ কৰি ৰাখিব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত শুনিবলৈ পাব।

তেজপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকল, নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো অংগৰাগ মহন্তৰ কণ্ঠৰ এই গীতটি।

0: আধুনিকীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল

0: আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীৰ ভৌগোলিক সূচাংক লাভ। স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলিৰ বাবে চুক্তি চূড়ান্ত আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 64 ৰাণত জয়লাভ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয় যে সুলভ মূল্যত চেনী দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহ অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দিয়ে।
1: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেইধৰণে আমি যিটো কম দামত চেনী বা দাইল দি আছিলো, সেই আঁচনি খনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰৱ বিচ্ছিন্নভাৱে পাই থাকিব।
0: ডঃ শৰ্মাই গুৱাহাটীৰ ৰিং ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ লগতে 18,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নুমলীগড় আৰু গহপুৰৰ মাজৰ সুৰংগ কাম শীঘ্ৰেই আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে 4টা লেনযুক্ত পথ, গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱে আদিকে ধৰি বহুকেইটা নতুন প্ৰকল্পৰ কামো বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 500 কোটি টকাৰ উন্নয়নমূলক পুঁজিত অনুমোদন জনোৱা হৈছে বুলি জানিবলৈ দিয়ে।
1: ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ ছিলেকশ্যন বা কি কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি 2nd কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছো আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম।
0: ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে GI-TAG অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যনছ ৰেজিষ্ট্ৰীয়ে বিহু, পেঁপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰ্যপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংকৰ প্ৰমাণপত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12টালৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা

লাভ কৰিব। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয় আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে মাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাজিৰ ছাদ অন্যতম। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপংকৰ ঠাকুৰীয়া আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিৰ সময়ত অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলক আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন।
কবি সমাজ সংস্কারক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি উপজা দিন। বড়ো জাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্ৰী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ বড়ো ব্ৰহ্মধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনাজাত।

0: লাভ কৰা বৰাক 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। 2021 চনত মৃত্যু হোৱা এগৰাকী বৰেণ্য সাহিত্যিকে অসম উপত্যকা সাহিত্য বঁটা, সৰস্বতী সন্মান আদি লাভ কৰাৰ লগতে কায়কল্প, জাকেৰী নাহিকে উপম আদি ভালেমান উচ্চস্তৰৰ গ্ৰন্থ ৰচনা কৰিছিল। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 170 ৰাণ কৰিবলৈ সক্ষম হয়। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বিশ্বকাপ ফুটবলৰ কালি চতুৰ্থ দিনা গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গলত ড্ৰ হয়। প্ৰতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰী কষ্টে ইকুৱেডৰক 1-0 গলত ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ এফৰ এখন খেলত ছুইডেন টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি অহাৰ পৰলৈ ছুইডেনৰ 3-1 গলৰ ব্যৱধানত আগবাঢ়ি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
1: 17 জুনত ট্ৰাম্প মোদীৰ আলোচনা, আগষ্ট মাহৰ পৰা নিয়মীয়াকৈ অৰুণোদয় ধন, 1 জুলাইৰ পৰা 70% বাছ ভাড়া বৃদ্ধি, লোকপিয়ালত নিজ নিজ জনগোষ্ঠী, ভাষা, ধৰ্মীয় বিশ্বাসক স্পষ্টকৈ জনাবলৈ জনজাতীয় ৰাইজলৈ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আহান আদি ভিন ভিন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৃষি বিভাগত জালিয়াতিৰে 683 কোটি টকা মোকলাই নিয়াৰ তথ্য ফাদিল হোৱাৰ বাতৰি এটা দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত, জালত পৰিব দুৰ্নীতিগ্ৰস্ত 35 কৃষি বিষয়া, এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। শিলিগুৰি শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে এইদৰে ঘোষণা কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত ভূটান সীমান্তত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 9 জন বাংলাদেশী নাগৰিকক বাংলাদেশে গ্ৰহণ নকৰাত জিৰ' লেণ্ডতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নৱনিৰ্মিত ৰাম মন্দিৰত সংঘটিত বিত্তীয় কেলেংকাৰী তদন্তৰ বাবে যোগী চৰকাৰে SIT গঠন কৰাৰ বাতৰি আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাৰ্বি আংলঙৰ হস্ততাঁত, বিহুৰ পেপা, বাঁহ শিল্প আৰু দেউৰী হস্ততাঁত সামগ্ৰীয়ে ভৌগোলিক সূচাংক লাভ কৰাৰ বাতৰি দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আদি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে এবছৰতে 1.73 লাখ নামভৰ্তি হ্ৰাস, এই শিৰোনামেৰে তথ্য সহকাৰে প্ৰকাশ কৰিছে। যোৱা 5 বছৰত অসমত 2241 জন HIV আক্ৰান্ত লোকৰ মৃত্যু হোৱাৰ বাতৰি এটা দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী কাশ্যপ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীৰ ভৌগোলিক সূচাংক লাভ। স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 64 ৰাণত জয়লাভ।
2: পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছো জীৱন বাটৰ লগৰী শীৰ্ষক চিনেমাখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা টিমথি দাস হানছেৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দীনবন্ধু ছবিখনৰ পৰা অনিন্দিতা পালৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ।

শ্ৰোতাসকলে ৰূপালীঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সুনিধি চৌহানৰ কণ্ঠত নিউয়ৰ্ক ছবিখনৰ পৰা এটি গীত, গীতৰ কথা সন্দীপ শ্ৰীবাস্তৱৰ।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰামধেনু ছবিখনৰ পৰা দিক্ষুৰ কণ্ঠৰ এটি গীত, গীতৰ কথা দিগন্ত ভাৰতীৰ।

ৰূপালীধৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰিফিউজি ছবিখনৰ পৰা সোনু নিগম আৰু অলকা য়াগ্নিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা জাভেদ আখতাৰৰ আৰু গীতটিৰ সংগীত কৰিছে অন্ন মালিকে।

অনুপানী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। 9:45 যোৱাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভল 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। আমাৰ এতিয়াৰ অনুষ্ঠানৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত এনেল্লা ইমছেন, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, শ্বেখ আব্দুল্লা আহমেদ আৰু বিজয় দাস, আৰু ট্ৰান্সমিটাৰত আছে মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰেয়। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছো কুইন দাসৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ফজলুল কৰিমৰ।

অনুষ্ঠানত এবাৰ এয়া অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত। গীতৰ কথা শিৱপ্ৰসাদ বৰুৱাৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে জ্যোতিপ্ৰকাশ দাসে।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বিজয় মহন্তৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ডিম্বেশ্বৰ দাসৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো শিক্ষা বৰাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ডঃ অৰুণিমা ভৰালীৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে ৰমেন চৌধুৰীয়ে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই এয়া আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰযোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই প্ৰাণজিৎ প্ৰীতম কলিতা আৰু মোৰ সৈতে আছে পম্পী মালাকাৰ।

প্ৰিয় শ্ৰোতা, এতিয়া জানো আহকচোন কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰজ্ঞানজ্যোতি ভূঞাৰ কথিকা শ্বহীদ কুশল কোঁৱৰ। দৰিণা মহন্তৰ কণ্ঠত বৰগীত শুনিবলৈ পাব 6:30। 7:45 শুনিবলৈ পাব যুৱ সাহিত্যৰ অনুষ্ঠানটি। অনুষ্ঠানটিত কবিতা পাঠ কৰিব অন্তৰীপ কাকতি আৰু গল্প পাঠ কৰিব সাগৰিকা শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা অশ্বিনী কুমাৰ ফুকনৰ।

প্ৰিয় শ্ৰোতা, জানোচোনা হওক কাইলৈ অনুষ্ঠানসূচী সম্পৰ্কে। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশে যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। ৬:10 শুনিবলৈ পাব লোকগীত। আধুনিক গীত শুনিবলৈ পাব 6:30। 7:45 শুনিবলৈ পাব এখনি সংগীতালক্ষ্য। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানলৈ সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আগবঢ়াবলৈ বিচাৰিম গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এতিয়া সময় হৈছে 5:15 আৰু আজিৰ মনোৰঞ্জনত আপোনালোকক প্ৰথমে শুনাবলৈ লৈছোঁ শ্ৰেয়া ঘোষাল আৰু উদয় মজুমদাৰৰ কণ্ঠত গুৰু ছবিখনৰ পৰা এই গীতটি।

মনোৰঞ্জন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ উদিত নাৰায়ণ, মধুশ্ৰী আৰু শ্বেতা ভাৰ্গৱীৰ কণ্ঠত গুৰু ছবিখনৰ পৰা এই গীতটি।

গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছোঁ ডিস্কো ডেন্সাৰ ছবিখনৰ পৰা বিজয় আৰু সংগীবৃন্দৰ কণ্ঠৰ এই গীতটি।

0: শ্ৰোতাসকলে ইমানপৰে মনোৰঞ্জন অনুষ্ঠান শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.CO.IN ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই।

0: কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256 গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ইণ্ডিয়ান এয়াৰফৰ্চ ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন।
1: শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: কৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হয়। দেশৰ বাবে কৰা ত্যাগৰ বাবে তেওঁক আজিও মানুহে সুঁৱৰি আহিছে। শ্বহীদ
1: ইমানপুৰী শ্ৰোতাসকলে উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰজ্ঞানজ্যোতি ভূঞাৰ কথিকা শ্বহীদ কুশল কোঁৱৰ শুনিলে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি এইটো কি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীর বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
3: সম্প্ৰতি বাৰ্তাঃ শ্ৰূয়ন্তাম্। প্ৰবাচকঃ পুৰুষোত্তম শৰ্মা। আদৌ মুখ্য বাৰ্তাঃ। প্রধানমন্ত্রী নরেন্দ্র মোদী স্লোভাকিয়া দেশস্য রাজধান্যাম ব্রাতিস্লাভা নগর্যাম তত্রত্যেন প্রধানমন্ত্রিণা রোবর্ট ফিকো ইত্যনেন সহ সংবাদম অকরোত্। প্রধানমন্ত্রী অবোচত ভারত স্লোভাকিয়া দেশৌ ব্যাপক সহভাগিতয়া সম্বন্ধান সমুন্নেতুম নির্ণয়ম কৃতবন্তঃ। ভারতেন পশ্চিমেশিয়ায় প্রচলিত সংঘর্ষস্য সমাপ্তয়ে আমেরিকা ইরানয়োঃ সন্ধেঃ স্বাগতম কৃতম। উক্তম চ সন্ধেঃ কার্যান্বয়নেন ক্ষেত্রে শান্তিঃ স্থিরতা চ পুনঃ স্থাপিতা ভবিষ্যতি। वित्तमंत्री निर्मला सीतारामनः अवोचत् यत् देशे खाद्यान्नस्य पर्याप्त भण्डारः वर्तते, अथ च अलनीनो कारणेन अपि खाद्यान्नस्य नैयून्यं न भविष्यति। उत्तर प्रदेशस्य जेवर क्षेत्रे नोएडा अन्ताराष्ट्रिय विमानस्थानकं वाणिज्यिकरूपेण आरब्धम्। अद्यारभ्य तत्र विमानानां सञ्चालनम् अभवत्। अपि च फीफा विश्वचषक स्पर्धायां स्वीडन देशः अद्य मेक्सिको देशस्य मोंटेरे क्रीडांगणे ट्यूनेशिया देशं 5-1 अंकांतरालेन पराजयत्। अथ वार्ताः विस्तरेण। प्रधानमंत्री नरेन्द्र मोदी स्लोवाकिया देशस्य राजधान्यां ब्रातिस्लावा नगर्यां तत्रत्येन प्रधानमन्त्रिणा रोबर्ट फिको

0: যিমান পৰি শ্ৰোতাসকলে দৰিনা মহন্তৰ কণ্ঠত বৰগীত শুনিলে।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: অ মোৰ প্ৰিয় জনজন, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
4: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তি যুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস, ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ জিআই টেগ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ শ্বিলঙত 3,214 কোটি টকা ব্যয় সাপেক্ষ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকী লোকৰ সাক্ষ্য প্ৰদান আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত টিউনিছিয়াৰ বিৰুদ্ধে ছুইডেনৰ 5-1 গোলত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তি যুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস দিছে। শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। তেওঁ কয় যে শ্বহীদসকলৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বিষয়টো লৈ নিৰন্তৰ আলোচনা অব্যাহত আছে। ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নহয় বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা যোগাই আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আম্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। শ্বহীদসকলৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে বৰ অসমৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ ঐতিহ্য আৰু অৱদানৰ সংৰক্ষণে ৰাষ্ট্ৰৰ স্বাধীনতাৰ হকে প্ৰাণাহুতি দিয়াসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব।
1: হাঁহিমুখে আত্মবলিদান কৰি দেশৰ স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা আৰু শক্তি প্ৰদান কৰিছিল। কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়ে নাছিল, বৰঞ্চ তেওঁ আছিল দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ এক জীৱন্ত প্ৰতীক, যিয়ে আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য প্ৰেৰণা যোগাই আহিছে। 1905 চনৰ 21 মাৰ্চ তাৰিখে তেতিয়াৰ শিৱসাগৰ জিলা, বৰ্তমানৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ অন্তৰ্গত চাউদাং চাৰিআলিৰ এটা মধ্যবিত্ত পৰিয়ালত এইগৰাকী মহান দেশপ্ৰেমিকৰ জন্ম হৈছিল। পিতৃ সোণাৰাম কোঁৱৰ, মাতৃ কনকেশ্বৰী কোঁৱৰৰ 5ম সন্তান কুশল কোঁৱৰ আছিল আহোম ৰাজবংশৰ বিখ্যাত টুংখুঙীয়া ফৈদৰ বংশধৰ।
0: কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ আম্মবলিদানে সকলোকে অতুলনীয় স্বদেশপ্ৰেমৰ প্ৰেৰণা দিয়ে। স্বাধীনতা সংগ্ৰামীসকলৰ আম্মবলিদানৰ বাবে আমি স্বাধীন ভাৰতত আম্মমৰ্যাদাৰে জীয়াই আছো বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে যিধৰণে সজাব বিচাৰিছিল সেইধৰণে দেশক আগবঢ়াই নিয়াৰ বাবে সকলোৱে সংকল্পবদ্ধ হোৱা উচিত। উল্লেখযোগ্য যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হ'ব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংক প্ৰমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পাইছে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হবলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। মেলাৰ বাবে ইতিমধ্যে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীসকলৰ আগমন হৈছে। মন্দিৰৰ মুখ্যদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে পৰম্পৰা অনুসৰি 3 দিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ ৰখা হ'ব। 26 জুনৰ পুৱা পূজা দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰি দিয়া হ'ব। ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰলৈ পৰিবহণৰ কোনো ব্যৱস্থা নাথাকিব বুলি মুখ্য দলৈগৰাকীয়ে অৱগত কৰে। ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল থৈ পদপথে কামাখ্যা মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে কোনো থকা খোৱাৰ ব্যৱস্থা নাথাকিব। ইয়াৰ বিপৰীতে প্ৰশাসনে ভক্তসকলৰ বাবে মালিগাঁও, পাণ্ডু, বৰিপাৰা আদি অঞ্চলত থকা খোৱাৰ ব্যৱস্থা কৰা বুলি দলৈগৰাকীয়ে জানিবলৈ দিয়ে।
2: মহাযোগৰ 2026 বৰ্ষৰ অতি সোনকালে আমাৰ 22 জুন তাৰিখে ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব আৰু সেই সময়ৰ পৰা মাৰ দুৱাৰ বন্ধ হ'ব। আমাৰ পৰম্পৰা অনুযায়ী 3 দিন মন্দিৰ দুৱাৰ বন্ধ থাকে আৰু চতুৰ্থ দিনা অৰ্থাৎ দেৱীলৈ 26 তাৰিখে ৰাতিপুৱাই আমাৰ দেৱীৰ নিত্য পূজা স্নান আদি কৰাৰ পিছত মন্দিৰৰ দুৱাৰ আমি তীৰ্থযাত্ৰীসকলে খুলি দিম আৰু কামাখ্যা মন্দিৰ পৰিচালনা কমিটি আৰু মেলা পৰিচালনা কমিটিৰ সহযোগত আমি যিসকল যাত্ৰী ভক্ত মা কামাখ্যাৰ দুৱাৰলৈকে সেই সময়ছোৱাত আহিব তেওঁলোকৰ অহা যোৱা ব্যৱস্থা আমি সুন্দৰ নিয়াৰিকৈ যাতে পৰিচালনা কৰিব পাৰোঁ সেই উদ্দেশ্যে আঁতৰত ৰাখি আমি মেলা পৰিচালনা কমিটিখনে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে অহা যোৱা ৰাস্তাত খোৱা পানীৰ ব্যৱস্থা চিকিৎসাৰ ব্যৱস্থা।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয় 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থসামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ আঞ্চলিক সংহতি সুদৃঢ়কৰণ আৰু যুৱ প্ৰজন্ম তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে যোগাযোগ আৰু স্থায়ী আন্তঃগাঁথনিৰ প্ৰসাৰৰ লগতে বিনিয়োগ কেন্দ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দ্ৰুত আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিশ্বমানৰ ঘাই পথ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত 3গৰাকী লোক ক্ৰমে ৰাহুল গোস্বামী, ৰাজ গোস্বামী আৰু দীপাংকৰ ঠাকুৰীয়াই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আদালতে চমন জাৰি কৰাৰ পাছতো গৌতম ভট্টাচাৰ্য নামৰ সাক্ষীগৰাকী সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত নহল। এই গোচৰত প্ৰথমে এজাহাৰকাৰীসকলক সাক্ষ্য গ্ৰহণ কৰাৰ বাবে মতা হৈছে বুলি চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে মন্তব্য কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা বিভাগৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সকলৰ সাক্ষ্য লোৱা হ'ব বুলি তেওঁ কয়। এই সন্দৰ্ভত সাংবাদিকসকলৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে কয়।
4: আজি আমাৰ 4জন মাতিছোঁ, 3জন এতিয়া সাক্ষাৎদান চলি আছে, 3rd নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়। এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে, চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে।
3: উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰিছে। আদালতে অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। প্ৰাধিকৰণে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে পাহাৰীয়া অঞ্চলৰ জনসাধাৰণক আহ্বান জনাইছে। বিশেষকৈ নৰকাসুৰ পাহাৰক অন্যতম স্পৰ্শকাতৰ স্থান হিচাপে চিহ্নিত কৰি ইয়াৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগে চিনাক্ত কৰা অঞ্চলভিত্তিক ভূমিস্খলন প্ৰৱণ স্থানসমূহৰ ভিতৰত ফটাহিলৰ 5টা স্থান, গড়ভাংগাৰ 9টা, গোটানগৰৰ 6টা, হেঙেৰাবাৰীৰ 30টা, জালুকবাৰী লংকেশ্বৰৰ 2টা, কাহিলিপাৰাৰ 25টা, কালাপাহাৰৰ 7টা, কামাখ্যা নীলাচলৰ 5টা, খানাপাৰাৰ 30টা, খাৰগুলিৰ 37টা, কইনাধাৰাৰ 5টা, মালিগাঁৱৰ 8টা, নৱগ্ৰহৰ 6টা, নৰকাহুৰৰ 14টা, নাৰেংগীৰ 31টা, নুনমাটিৰ 40টা, শান্তিপুৰৰ 20টা, হৰণীয়াৰ 5টা, শুক্ৰেশ্বৰৰ 1টা আৰু সোণচালিৰ 77টা স্থান আছে। যিকোনো জৰুৰীকালীন পৰিস্থিতি বা ভূমিস্খলনৰ খবৰ দিবলৈ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিনামূলীয়া নম্বৰ 1077 পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা হৈছে। প্ৰশাসনে যিকোনো পৰিস্থিতিৰ মুখামুখি হবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহক সাজু কৰি ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতে অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা শুকুৰবাৰে শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণুৰ সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনী, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানি, ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰজাদে অন্যতম।
0: মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান, সংস্থা আৰু সঞ্চালকালয়সমূহৰ কাম কাজৰ অগ্ৰগতি, চলি থকা প্ৰকল্পসমূহৰ ৰূপায়ণ আৰু ভৱিষ্যৎ কৰ্মপন্থা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰীক্ষা আৰু গৱেষণামূলক কাৰ্যকলাপ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত চলি থকা আন্তঃগাঁথনি উন্নয়ন, শিক্ষক কৰ্মচাৰী নিয়োগ আৰু চিকিৎসা শিক্ষাৰ মান উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। অটল অমৃত অভিযান ছচাইটিৰ পৰ্যালোচনাৰ সময়ত স্বাস্থ্য বীমা আঁচনিৰ সুবিধা হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ ৰূপায়ণ অধিক গতিশীল আৰু স্বচ্ছ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ দিয়ে। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা ৰাজ্যজুৰি কৰ্কট ৰোগৰ চিকিৎসা সেৱা সম্প্ৰসাৰণ আৰু ৰোগীসকলক উন্নত চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কোষ্টে ইকুৱেডৰক 1-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কোৰাচাওক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গলত ড্ৰ হয়। চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস। ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ জি আই টেক। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ শ্বিলঙত 3,214 কোটি টকা ব্যয় সাপেক্ষ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3 গৰাকী লোকৰ সাক্ষ্য প্ৰদান। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত টিউনিছিয়াৰ বিৰুদ্ধে ছুইডেনৰ 5-1 গলত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: আছিলো, এতিয়া যদিও মানে সাময়িকভাৱে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ, গুৱাহাটী মহানগৰীত আছো, কিন্তু যোৰহাট বুলি ক'লে সেই মই সাংস্কৃতিক নগৰী বা শৈক্ষিক নগৰী সেই অভিধাটো মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ মানে দূৰৈতে আমাৰ সকলোৰে বাবে মানে প্ৰাতস্মৰণীয় ব্যক্তি কৃষ্ণকান্ত সন্দিকৈদেৱৰ ঘৰ। সেই ঘৰটো যেতিয়া পাৰ হৈ যাওঁ মানে গৌৰৱ কৰিবলগীয়া এটা বিষয় হয় যে আমাৰ যোৰহাটত তেওঁৰ ঘৰ, গণেশ গগৈ আছে, হিৰণ ভট্টাচাৰ্য, বিভিন্নজন ব্যক্তিৰ য'ত আছিল তেওঁলোকৰ পৰা জীৱনৰ প্ৰথমটো পোৱা মানে যোৰহাট। সেইবাবে যোৰহাটে মোক সদায় অনুপ্ৰাণিত কৰি আহিছে। মই যোৰহাটৰ জগন্নাথ বৰা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছোঁ অসমীয়া বিষয়ত। মই যিটো শৈক্ষিক পৰিৱেশ লাভ কৰিলোঁ জগন্নাথ বৰা মহাবিদ্যালয়ত, মই বহুখিনি সমৃদ্ধ হলোঁ। আৰু জগন্নাথ বৰা মহাবিদ্যালয়ৰ যিটো বুৰঞ্জী বা জগন্নাথ বৰা মহাবিদ্যালয়ৰ যিখিনি পদক্ষেপ, সেইখিনি মোৰ শৈক্ষিক জীৱনত বহুত সহায় কৰিছে। আৰু মোৰ এতিয়া মোৰ সোঁৱৰি ভাল লাগে যে মই জগন্নাথ বৰা মহাবিদ্যালয়ৰ এটা বৰ্ষৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী আছিলোঁ। মই তাৰপিছত ভাবিলোঁ যে নাই, মই যোৰহাটৰ পৰা অলপ যাওঁ, আপোনাৰ গুৱাহাটী বুলি ক'লে এখন এটা বহল পৰিসৰলৈ মই যাব বিচাৰিলোঁ। সেইবাবেই মই গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলোঁ।
1: যোৰহাটৰ এখন সৰু গাঁৱৰ পৰা অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়লৈকে আপোনাৰ যিটো যাত্ৰা, এই যাত্ৰাটো সঁচাকৈয়ে শলাগিবলগীয়া। আপুনি যিহেতু সাহিত্যৰ চৰ্চা কৰে, গতিকে আমি অলপমান সাহিত্যৰ কথা পাতিবলৈ আগবাঢ়ো। আপুনি প্ৰথম কেতিয়া কবিতা লিখিছিল?
0: আচলতে প্ৰথম কেতিয়া কবিতা লিখিছোঁ বুলি যদি সোধে ক'বলৈ অসুবিধা হয়। মানে যেনেকে এটা ভাষাৰ কেতিয়া জন্ম হৈছিল বুলি ক'লে কোনো চন মাহ তাৰিখ নাথাকে, তেনেকে মই ভাবোঁ মই কেতিয়া কবিতা লিখিছিলোঁ বুলি ক'লে মোৰ মনত নপৰে। কিন্তু এটা ঘটনা মোৰ মনত পৰে, মই তেতিয়া যোৰহাটৰে আমাৰ গাঁৱৰে এখন স্কুলত মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই পঢ়িছিলোঁ। তাত আমাৰ হিন্দী বাইদেউয়ে আমাক মানে ক্লাছ কৰাই আছিলে। তাৰপিছতে মানে বাইদেউ কিবা এটা হিন্দীতে লিখিব দিছিলে, মই তেতিয়া বাইদেউক লিখি দেখাইছিলোঁ। তেনেকুৱাতে মোৰ বহীৰ পৰা এটা মানে কাগজৰ টুকুৰা পৰি গৈছিলে, তাৰপিছত বাইদেউ সেইটো নিজে তুলি চাইছিলে। তাতে মই এটা শিক্ষক দিৱসক বিষয় হিচাপে লৈ এটা মই কবিতা লিখিছিলোঁ, কাৰণ সেইটো মই মনে মনে লিখিছিলোঁ। তেতিয়া বাইদেউ চালে, তাৰপিছত বাইদেউ মোক কৈছিলে তুমি চেষ্টা কৰিলে পাৰিবা, তুমি মানে বাতৰি কাকতত লিখিবাচোন। আৰু সেই বস্তুতে মোৰ মনত মানে ক্ৰিয়া কৰিলে, হয় মই চাগে লিখিব পাৰিম। সেই তেতিয়াৰ পৰাই মই যদিও তেতিয়াই মই কাগজ বা অন্যান্য মানে ক'তো মই একো প্ৰকাশ কৰা নাছিলোঁ, কিন্তু মনত পুহি ৰাখিছিলোঁ যে মানে যেতিয়াই সুযোগ সুবিধা মিলিব মই সেইটো লিখিম। তেনেকৈ গ'ল মোৰ প্ৰথম বিশ্ব তেতিয়া আৰম্ভ হ'ল যে মই লিখিব লাগিব। এগৰাকী বাইদেউ কৈছে যেতিয়া, আৰু বাইদেউসকল মানে নিজৰ আদৰ্শ হিচাপে মনা যায়, মই তেতিয়াৰ পৰাই অলপ চলপকৈ লিখিব আৰম্ভ কৰিলোঁ। আৰু কিন্তু যিটো সচেতনভাৱে লিখা বুলি কয়, মই সচেতনভাৱে মই জগন্নাথ বৰা মহাবিদ্যালয়ৰ যিটো পৰিৱেশ, শৈক্ষিক বৌদ্ধিক পৰিৱেশ, সেই পৰিৱেশতে মই যে সচেতনভাৱে লিখিব লাগে সেই কথাটো মই ভাবিছিলোঁ। তাৰপিছৰ পৰাই মই লিখিবলৈ চেষ্টা কৰি আহিছোঁ।
1: আপোনাৰ কবিতাত আমি বিশেষকৈ বিচাৰি পাওঁ অসমীয়া গ্ৰাম্য জীৱনৰ সৰল তথা নিভাঁজ এখন ছবি। আপোনাৰ কবিতাত আমি বিচাৰি পাওঁ লোককৃষ্টিৰ বিশেষ কিছুমান সমল। এই লোককৃষ্টিৰ সমলবিলাকক আহৰণ কৰি আপুনি যিটো কবিতা চৰ্চাৰ যি কচৰত কৰি আছে, সেই সম্পৰ্কে আমাক অলপ জনাব নেকি?
0: আচলতে মোৰ জন্মই এটি গাঁৱলীয়া পৰিৱেশত, মই ডাঙৰ দীঘল হৈছোঁ সেই গাঁৱলীয়া পৰিৱেশতে। পুৱা গধূলি দবাৰ শব্দ, নৈপৰীয়া জীৱন দেখিছোঁ মই খেতি পথাৰ দেখিছোঁ। সেইখিনি মই কিতাপত পঢ়ি পোৱা জ্ঞান নাছিলে, চাক্ষুষ জ্ঞান আছিলে, আৰু সেইখিনিৰ সৈতে মোৰ আচলতে আত্মীয় সম্বন্ধ আছিলে। সেইবাবেই চাগে জ্ঞাতে অজ্ঞাতে মোৰ কবিতাত সেইখিনি সমলখিনি ভিৰ কৰিছেহি। মই নাজানো কিমান সঠিকভাৱে মই উপস্থাপন কৰিব পাৰোঁ, কিন্তু মই চেষ্টা কৰি আহিছোঁ যে মোৰ যি শিপা, সেই শিপাৰ পৰা যাতে মই বিচ্ছিন্ন নহওঁ, সেই শিপা যাতে মোৰ লগত অহৰহ থাকে, আৰু মই তেনেদৰেই ভাবোঁ।
1: আপোনাৰ এটা কবিতা আছে বুকুন নৈ কাঞ্চনমতী, সেই কবিতাটো সম্পৰ্কত আমি যদি কথা পাতোঁ তেনেহ'লে কাঞ্চন বৰুৱাৰ অসীমত যাৰ খেৰাল সীমা, সেই অসীমত যাৰ খেৰাল সীমা উপন্যাসখনৰ যিটো চম্পা চৰিত্ৰ, সেই চম্পা চৰিত্ৰটোক আপুনি নতুন দৃষ্টিকোণেৰে পুনৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। সেই যিটো পুনৰ নিৰ্মাণৰ যিটো ধাৰণা, সেই চম্পা চৰিত্ৰটোক এটা নতুন গতি দিবলৈ আপুনি যি ধৰণে চেষ্টা কৰিছে, সেই সম্পৰ্কত আপুনি আমাৰ শ্ৰোতাসকলক কিবা জনাব নেকি?
0: আচলতে পুনৰ নিৰ্মাণ বুলিও ঠিক মই নকওঁ, মোৰ এটা সামান্য প্ৰয়াস যে এখন যদি উপন্যাস চিনেমা হ'ব পাৰে, এখন উপন্যাসৰ এটা চৰিত্ৰ এটা কবিতাৰ বিষয় হ'ব পাৰে, সেই ধাৰণাটো লৈ মই যেতিয়া অসীমত যাৰ হেৰাল সীমা পঢ়িছিলোঁ, মই কিন্তু কেতিয়াও অসীমত যাৰ হেৰাল সীমা সৰুতে পঢ়া নাছিলোঁ, হায়াৰ ছেকেণ্ডেৰী সময়ত চাগে পঢ়িছিলোঁ। তেতিয়া মোক চম্পা চৰিত্ৰটোৱে খুব আকৰ্ষণ কৰিছিলে, যিটো চম্পাৰ অব্যক্ত মনৰ অনুভৱ, তেওঁ চন্দন ককাইদেউৰ প্ৰতি যিটো মৰম ভালপোৱা, সেয়া লাগিলে যি ধৰণে ভাল পোৱা নহওক, মোৰ সেই বস্তুটোৱে আকৰ্ষণ কৰিছিলে। সেই আকৰ্ষণৰ কাৰণেহে মই চম্পাক তুলি আনিছিলোঁ মোৰ কবিতালৈ।
1: একেবাৰে শেষত আপোনাক এটাই প্ৰশ্ন সোধো, আপোনাৰ দৃষ্টিত কবিতা কি?
0: আচলতে কবিতা কি বুলি যদি সোধে, বা মই এতিয়ালৈকে কবিতা সম্পৰ্কে যিখিনি মানে পঢ়া শুনা কৰিছোঁ, যি সীমিত অধ্যয়ন কৰিছোঁ, ৰবীন্দ্ৰনাথৰ এটা সংজ্ঞা কবিতা বস্তুটোৱেই হ'ল ভিতৰৰ এটা তাগিদা। সেইটো মই ভাবোঁ কেৱল ৰবীন্দ্ৰনাথ ঠাকুৰে দিয়া সংজ্ঞাই নহয়,

0: ময়ো তেওঁৰ সৈতে সহমত প্ৰকাশ কৰিব পৰা এটা মত, কাৰণ ময়ো সেইটোৱে ভাবোঁ যে কবিতা বস্তুটো মানে ভিতৰৰে এটা থাকি যায়, মানে মনৰ ভিতৰৰ পৰা সেই আলোড়নটো বা মনক সুবাসিত কৰি তুলিব পৰা যিটো অনুভৱ সেইটো কবিতা।
1: আপোনাৰ মন সুবাসিত হোৱাকৈ এনেকুৱা ধৰণৰ কবিতা লিখি আমাৰ পাঠকসকলকো আপুনি উপকৃত কৰি যাওক, আমি তাৰে কামনা কৰিছোঁ। আপোনাৰ যি কাব্যযাত্ৰা, এই কাব্যযাত্ৰা দীঘলীয়া হওক, আপুনি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰক, আমি তাৰে কামনা কৰিছোঁ।
0: অশেষ ধন্যবাদ
1: প্ৰিয় শ্ৰোতা। এতিয়া শুনোচোনা হওক অন্তৰীপ কাকতিৰ কবিতা পাঠ।
0: বুকুত নৈ কাঞ্চনমত কমল নগৰৰ আইদৰ বুকুত অনন্ত কালৰ বাবে বৈ আছে কাঞ্চনমতী। ৰিহাৰ আচলত পালি পাচি কোনে তুলিছিল অতসন্মোহন খেলমাটিৰ মৌজুজত বকুলপুৰত কমল নগৰত। মই যে তোমাৰ মনী হওঁ, নহ'লে কোনো গৌৰীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিলোহেঁতেন। তাইৰো আছে, তাইৰো আছে বুকু ফালি দেখুৱাব বিচৰা এহাগৰ হাঁচনীয়া মৰম। তাইৰো আছে পৰম প্ৰিয়ৰ বাবে থাপি থুপি ৰখা জোৰণি ঠাই। অপকাশ্য নে ভাৱনাৰ পোতা পুখুৰী। চন্দন ককাইদেউ, চন্দন ককাইদেউ, হেয়া হেয়া কাঞ্চন মতীৰ বুকু কপাই এভাৰ হাহাকাৰ উজাই আহিছে। হেয়াতো চম্পা আইটো, হবৰে মৰমৰ চম্পা কোন এটি হাহাকাৰৰ নাম, নুবুজা এটি কমলিনী হাতৰ। চম্পাটো শাকুতি নহয়, কাৰোবাৰ বুকুত ফুলা ভালপোৱাৰ ৰঙা ফুল উন্মোলনৰ বাবে শাকুনি বিকুলি কৰিব। চম্পাটো নহয় আকাশ সাগৰৰ নীলা, ইমান উদাৰ ইমান বিশাল। দাদা, ইচ্ছা হৈছিল তোমাক এটা কথা কওঁ, পাছে ভাবি চালো তাক কব নোৱাৰি। অকল উমাহঁতৰ আগতে নহয়, পৃথিৱীৰ কাৰো আগতেই কব নোৱাৰি, আনকি তোমাৰ আগতো। জ্যোতি চম্পা এগকী সুৱাগৰ ৰাধাচূড়া, ফৰকাল এখনি আকাশ, সৰু চাকিৰ পোহৰতো জলমল এটি গৰজ, এচমকা জ্যোতি। ইহ, এতিয়া দেখিছো গৌৰী নামটোৰে মহিমা অপাৰ। যিজনক মই কাবু কৰিও ধৰি ৰাখিব নোৱাৰিলো, সেইজনক গৌৰীয়ে সশৰীৰে নালাগে, নামটোৰেই ধৰা হাৰি কৰি পেলালে এন্ধাৰ। সত্তৰ বানত জৰৌ ৰোৱা এটি পুৰাতন মালকো, পাঠকৰ মঙলত মনোহাল নিজাপি নিৰৱধি কাঞ্চনমতী চম্পা ফুলগৌৰী। দাদা, দাদা মোৰ অতি মৰমৰ, ইমান দিনে মোৰ আছে, আজি তোমাৰ হাতত দিছোঁ কৰি নহ'ব, দাদাক ভালকৈ চাবা দেই। চম্পা চম্পা ৰিণি ৰিণি অনুৰণিত ৰূপোৱালিকি, পুনৰ ধৰাত পুনৰ মানুহ প্ৰাণ আশা। ন ছোৱালীৰ নজৰ কলঘৰৰ কাষত ৰৈ আয়ে মদাৰ গছৰ কুঁহিপাতৰ মহৌষধ খুৱাই দিওঁতে মোৰ বয়সটো আছিল সলৌচোলা পিন্ধি দৌৰি ফুৰাৰ। গিৰিচিয়া দেখি দেউৰীচাৰে মুখৰ পৰা কুঁহি তামোলখন পেলাই গীত শিকাওঁতে ৰলাগি শুনি থকাৰ। চাপৰিৰ কুমলীয়া কুঁহি কুঁহি পাত বনৰ হৰিণীয়ে খাই তোলে নাচোন তাত। গধূলি পৰত টিপচাকিৰ পোহৰত কুঁহিপাথৰ পদ্য ফুটাই পহাৰ। ওচৰ চাপিল চতৰ বিহু, বাৰীত ফুলিল চিৰাল টিহু, মলিয়ালে বাৰীৰাম কোমল কুঁহিপাত, এৰা চতৰ বিহু। দাও কুৰুদাও সময় বাপুকন দাইটিয়ে ঢোলত চাপৰ দি আগ চোতালত জোৰা বিহু ফাঁকিত মেলে কুঁহিপাত। বহাগৰ কুঁহিপাত পেপাতিৰ মিহিমাত কুঁহিপাত, বুকুত কঢ়িয়াই ফুৰা এটা সৰল মিনতি। গোসাঁই চাকিৰ পোহৰত নিতৌ নতুন হৈ পৰা আইৰ প্ৰাৰ্থনাবোৰত জলমলাই কুঁহিপাত কুঁহিপাত, তৰুণৰ মনৰ পোহৰ কণা, প্ৰথম প্ৰেমৰ উত্তাপ। তোমাৰ চিঠিয়ে প্ৰিয়ে জানেকী মোহিনী, নিতৌ নোহোৱা বাহি ন ন ফুল মেলে। ধুলীয়াক ঘুমতি কঢ়া কুঁহিপাতত বন্ধা থাকে অনেক সম্ভাৱনা, কুঁহিপাতত খোল খাই কবিতাৰ মহিচুঙা। কুঁহিপাতত মেৰ খাই আহে খবৰ, খোজা বঢ়া দিৰাগমন। সান্ধ্য আইনে কুঁহিপাতক নজৰ দিব নোৱাৰে, কুঁহিপাত যৌৱনৰ ফুলচিৰি। ন ছোৱালীৰ নজৰ গৃহভূমিৰ ৰেনেচা, কুঁহিপাতৰ অনেক কথা, যি কথা শুনি চিলনীয়াইৰ মন গলি যায়, যি বতৰা পায় ৰদৰ বাটেৰে বাট লয় সপোন পালক।
1: ইমানপুৰে শ্ৰোতাসকলে অন্তৰীপ কাকতিৰ কবিতা পাঠ শুনিলে। প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিত আজি আমাৰ সৈতে আৰু এগৰাকী অতিথি উপস্থিত আছে। তেখেত হৈছে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী তথা উদীয়মান গল্পকাৰ সাগৰিকা শৰ্মা। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
2: নমস্কাৰ, মই সাগৰিকা শৰ্মা। আজি আকাশবাণী গুৱাহাটীয়ে মোক দুআষাৰ ক'বলৈ সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ।
1: নিশ্চয়কৈ সাগৰিকা শৰ্মা, আপুনি যিহেতু সাহিত্য সাধনাত ব্ৰতী হৈ আছে বা আপুনি গল্প চৰ্চা কৰি আছে, আমি গল্পৰ কথা পাতিম, আমি আপোনাৰ গল্প শুনিম, কিন্তু একেবাৰে আৰম্ভণিতে আপোনাৰ পৰা জানিব খুজিছো, আপোনাৰ শৈশৱৰ বিষয়ে অলপমান কওকচোন, আপুনি কেনেকুৱা ধৰণৰ এটি শৈশৱ পাৰ কৰি আহিছে?
2: মোৰ

0: জন্ম হয়েছিল নলবাৰী জেলার অন্তর্গত বৰমাৰ ভিতৰুৱা এখন গাঁৱত, খাৰুৱা নামৰ এখন গাঁৱত। আৰু শৈশৱত আচলতে যিহেতু মই জন্মগ্ৰহণ কৰা ঠাইখন এখন ভিতৰুৱা গাঁও হয়, সেইটো গাঁৱৰ পৰিৱেশে সৰুৰে পৰা মোক বহুত প্ৰভাৱিত কৰিছিলে। মোৰ ঘৰৰ পৰিৱেশটো যিহেতু যৌথ পৰিয়াল আছিলে, আমাৰ ঘৰত মোৰ মা দেউতা, বৰমা, বৰদেউতা, আইতা সকলো আছিলে। গতিকে সেইটো পৰিৱেশ আৰু চুবুৰীয়া পৰিৱেশটোৱে, ওচৰৰ নামঘৰ আৰু মোৰ শৈশৱটোৱে মোক বহুখিনি প্ৰভাৱিত কৰিছিলে। আচলতে মই প্ৰথমতে দুটা কথা ক'ব বিচাৰিম যে মোৰ শৈশৱ আৰু কৈশোৰ দুখন বেলেগ বেলেগ ঠাইত যিহেতু মই ডাঙৰ হৈছিলোঁ। শৈশৱত মই জন্ম হোৱা ঠাইৰ পৰা বিভিন্ন ধৰণৰ কাৰণত কৈশোৰ অৱস্থাত অধ্যয়নৰ স্বাৰ্থতেই মই বৰপেটা জিলাৰ অন্তৰ্গত পাঠশালালৈ আমি স্থানান্তৰিত হৈছিলোঁ। তাৰপিছত পাঠশালাৰ ভিতৰৰ এখন ঠাই পেটাচাগুচিত মোৰ শৈশৱকালটো পাৰ হৈছিলে। আৰু যেনেকৈ মোৰ শৈশৱত মোৰ গাঁওখনে বহুত প্ৰভাৱিত কৰিছিলে, তেনেদৰে কৈশোৰ কালত পেটাচাগুচিৰ মাজেৰে বৈ যোৱা কালদিয়া নৈখনে মোৰ শৈশৱক অত্যাধিক প্ৰভাৱিত কৰিছিলে। আৰু মই ভাবোঁ এতিয়া যদি মই অলপ কিবা লিখিবলৈ আৰম্ভ কৰিছোঁ নাইবা লিখনি হাত দিব পাৰিছোঁ, তাৰ অন্তৰত কিন্তু এই নদীখনৰ বহুত প্ৰভাৱ আছে।
1: কালদিয়া নৈ পাৰৰ সাগৰিকা শৰ্মা, আপুনি একেবাৰে প্ৰথম গল্প লিখিবলৈ কেতিয়া আৰম্ভ কৰিছিল?
0: আচলতে প্ৰথমতে গল্প লিখা বুলি ক'বলৈ গ'লে মোৰ গল্পত হাত দিয়া বেছি সময় হোৱা নাই। গল্প লিখিবলৈ আৰম্ভ কৰা আজিৰ পৰা দুবছৰ আগতেহে মই প্ৰথম গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰে আগলৈকে মই আছিলোঁ এজন গভীৰ পাঠক, আৰু মই তেতিয়ালৈকে ভাবিয়ে আছিলোঁ যে মই লিখিবলৈ মোৰ জন্ম হোৱা নাই, মই সেইটো ভবা নাছিলোঁ। মই ভাবি আছিলোঁ যে কেৱল মানে মোৰ জন্ম এজন পাঠক হিচাপে, কিন্তু হঠাতে এই গল্পবোৰে মোৰ সন্মুখত, আচলতে যেতিয়া কোনোবা এখন ঠাইলৈ গৈছোঁ, সেই ঠাইলৈ যাওঁতে সেই ঠাইত গৈ লগ পোৱা চৰিত্ৰবোৰ, সেই ঠাইৰ প্লটটোৱে, আটাইবোৰে মোক এটা গল্প লিখাৰ বাট মুকলি কৰি দিছে।
1: আপুনি যেতিয়া এটা গল্প লিখে বা আপুনি মনত যেতিয়া প্ৰথম গল্পটোৰ এটি নক্সা আঁকে যে মই এনেকুৱা ধৰণে এটা গল্প লিখিম, সেই গল্পটোৰ যিটো বিষয়বস্তু, সেই বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণেৰে কচৰত কৰে?
0: গল্প এটা লিখিবলৈ আৰম্ভ কৰাৰ আগতে প্ৰথমতে মই মনৰ মাজত সেই গল্পটোক এখন চিত্ৰৰ দৰে প্ৰথমতে মোৰ মনৰ মাজত আঁকি ল'বলৈ চেষ্টা কৰোঁ, যাতে চৰিত্ৰবোৰ মই ভালকৈ বিশ্লেষণ কৰিব পাৰোঁ, চৰিত্ৰবোৰক ভালকৈ ভঙা কঢ়া কৰিব পাৰোঁ। তাৰপিছত মই সেইবোৰক শব্দ আকাৰে, মোৰ কলমেৰে শব্দৰ আকাৰে সেইবোৰক মই গল্পৰ ভেটিটো তৈয়াৰ কৰোঁ। তাৰপিছত মই সেইবোৰক শব্দৰ জৰিয়তে প্ৰকাশৰ চেষ্টা কৰোঁ।
1: আপুনি গল্প লিখি আছে, আপোনাৰ এই গল্পৰ যাত্ৰাটো সম্পৰ্কে ক'ব নেকি? আপুনি কেনেকুৱা ধৰণে গল্প লিখিবলৈ আৰম্ভ কৰিছিল বা বৰ্তমান আপুনি গল্প লিখি আছে?
0: যিহেতু মই দুবছৰ আগৰ পৰাহে গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ, তাৰে আগলৈকে মই যেতিয়া ঠাইবোৰৰ মাজেৰে গৈছিলোঁ নাইবা কোনো এখন ঠাইলৈ যাওঁ, মানুহবোৰৰ লগত কথা পাতোঁ, তেতিয়া সেই মানুহবোৰৰ কথাবোৰ, সংলাপবোৰ মোৰ কাৰণে একোটা চৰিত্ৰ ধৰা দিছিলে। মই সেইখন ঠাইৰ মাজত বহুতো গল্প বিচাৰি পাওঁ। যেতিয়া এখন গাঁৱলৈ যাওঁ, গাঁৱৰ মাজত থকা বিলটো নাইবা পুখুৰীটো, গাঁৱৰ মাজৰ পথাৰখন, আগৰ মাহত যেতিয়া ধানবোৰ পকিলে যেতিয়া চৰাইবোৰে আহি ধানৰ ওপৰত উৰি ফুৰে, সেইবোৰ দৃশ্যই মোৰ মনত বহুত প্ৰভাৱ পেলাইছিলে। আৰু মই ভাবিছিলোঁ যে এইবোৰক মই গল্পৰ মাজত প্ৰতিষ্ঠিত কৰিম শব্দৰ জৰিয়তে। আৰু বিশেষকৈ মই এটা কথা ক'ব লাগিব, গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহাৰ পিছত পাণবজাৰৰ যিটো সৌন্দৰ্য বুলিয়ে ক'ম মই, পাণবজাৰত সদায় বসন্ত হয়, মানে বসন্তৰ আগমন ঘটে, বিভিন্ন ঠাইৰ পৰা নতুন নতুন যুৱচাম আহে, তেওঁলোকৰ মাজত তেওঁলোকে কিছুমানে পঢ়িবলৈ আহে আৰু কিছুমানৰ বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ মনবোৰ থাকে, কিছুমানে সাহিত্য চৰ্চা কৰিবলৈ আহে, কিছুমানে গানৰ চৰ্চা কৰিবলৈ আহে আৰু কিছুমানে নাটকৰ কাৰণে আহে। গতিকে সেইটো কটন বিশ্ববিদ্যালয়ৰ ভিতৰৰ যিটো পৰিৱেশ, সেইটো পৰিৱেশে মোক সঁচাকৈ প্ৰভাৱিত কৰিছিলে। আৰু এই সকলোবোৰৰ মাজতে মই বিচাৰি থকা কেন্দ্ৰ, এই সকলোবোৰৰ মাজত থকা কেন্দ্ৰটোৱে হৈছিল গল্প। মই সকলোবোৰৰ মাজত গল্প বিচাৰি ফুৰিছিলোঁ। এই গুৱাহাটীত অহাৰ পিছত পাণবজাৰৰ পৰিৱেশটোৱে মোক গল্প লিখাত অধিক প্ৰেৰণা যোগাইছিলে।
1: প্ৰিয় শ্ৰোতা, এতিয়া শুনোচোন আহক সাগৰিকা শৰ্মাৰ গল্প পাঠ।
0: নিৰৱধি শুধু কবিতাৰ জন্য এই জন্ম, শুধু কবিতাৰ জন্য কিছু খেলা, শুধু কবিতাৰ জন্য এক হিম সন্ধ্যাবেলা, জানা পিয়াসী, কবিতাইতো জীৱনৰ আদি আৰু অন্ত, হয়তো ৰাতিপুৱাৰ স্নিগ্ধ পোহৰত ক্ৰিচেণ্টিমাম ফুলবোৰে কবিতা লিখে, এই যে গা বগাই ফুৰা শিশুটিৰ দুষ্টালি হাঁহিবোৰ, সেই হাঁহিও চাগে কবিতাৰ কাৰণে সৃষ্টি হৈছে। ৰাস্তাৰে পাৰ হৈ যোৱা উশৃংখল চিঞৰ বেকা চাৱনী, সকলোবোৰ জনকবিতাৰ কাৰণে সৃষ্টি হোৱা নাই। আমি দুয়ো যে এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত থিয় দি আছো দীৰ্ঘদিন।

0: বিৰতিৰ মূৰত যে আজি অকলশৰীয়াকৈ সময়খিনি পাইছোঁ, একেলগে বহি যে অস্তমিত সূৰ্যৰ পোহৰক আঁকোৱালি লৈছোঁ, সকলো জনকবিতাৰ স্বাৰ্থত নহয়। কীৰ্তমৰ এই কাব্যিক ভাষণ, উপমা, তাৰ কথা কোৱাৰ ধৰণ পিয়াসীয়ে পচন্দ কৰে। কীৰ্তমে কথা কয়, তাই শুনে, সি সুনীল গংগোপাধ্যায়ৰ কবিতা আওৰায় আৰু তাই গুণগুণাই। সি যেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত বহি গভীৰ কুলু কুলু শব্দৰে বৈ যোৱা পানীৰ ৰুদ্ধহীন সোঁতৰ গতিক উপলব্ধি কৰে, তাই দূৰৰ পৰাই অনুভৱ কৰিবলৈ বিচাৰে কিমান গভীৰ কীৰ্তমৰ উপলব্ধি। হয়তো সেই একেই উষ্মাৰে, যি উষ্মাৰে তাই অনুভৱ কৰিবলৈ বিচাৰিছিল নিৰ্মিতৰ দীঘল দীঘল গভীৰ উশাহবোৰক। 4 বছৰ আগতেই তাই বিচাৰিছিল নিৰ্মিতৰ বুকুত মূৰ গুজি তাই শুনিব পাৰিব আৰু আৱৰি ৰাখিব পাৰিব নিৰ্মিত নামৰ এই সত্তাক। নিয়মীয়াকৈ হোৱা বিশ্ববিদ্যালয়ৰ ক্লাছৰ বিৰতিৰ মুহূৰ্তত পিয়াসীয়ে যেতিয়া কফি হাউচত বহি আছিল, এজোৰ চকুৱে তাইক খেদি ফুৰিছিল। কেৱল কফি হাউচেই নহয়, স্পৰ্টছ হল, চাৰ্চ, কালচাৰেল ভেনু হল, সকলো ঠাইতেই লক্ষ্য কৰিছিল তাই সেই চকুজুৰি। প্ৰথম অৱস্থাত অনুভৱ নোহোৱা, কিন্তু লাহে লাহে এক অনামী অনুভৱে তাইৰ সমগ্ৰ সত্তাক গ্ৰাস কৰি পেলাইছিল। নাজানে তাই এই অনুভৱৰ নাম কি, নাজানে তাই সেই শিহৰিত চকুজুৰিৰ অস্তিত্ব, না তাই জ্ঞাত বিশ্ববিদ্যালয়ৰ সেই ল'ৰাজন। পিয়াসী, ইউনিভাৰ্চিটিৰ ইলেকশ্যন আহিছে বুজিছ, এই বছৰৰ কেণ্ডিডেটবোৰক চিনি পাওঁনে? নাই, কিমান ভালকৈ নাজানো, হোষ্টেল কেইখনৰ সৈতে ইমান ভাল নহয় যে মই, পিয়াসীয়ে সেমেকা হাঁহি মাৰি কৈছিল কথাষাৰ। কি কথা কওঁ, সঁচাই নাজানো। আৰে ভাই, ইলেকশ্যনৰ খবৰ অলপ চলপ ৰাখিবি, আকৌ মানুহবোৰৰ লগতো চিনাকি হবি, লাহে লাহে চিনাকি হবলৈ যত্ন কৰিম বাৰু। আৰে কি লাহে লাহে, এতিয়াই চিনাকি কৰাই আছো, চাই থাক। পিয়াসীয়ে মন কৰিছিল তাক, বিচাৰিছিল আজিও ভিৰৰ মাজত, অভ্যস্ত হৈ পৰিছিল তাই সেই গভীৰ জৰতাবিহীন দৃষ্টিৰ সৈতে। এতিয়া তাইও বিচাৰে দূৰৰ পৰা ল'ৰাজনে একেথৰে চাই থাকক। ৰাতিপুৱা ইউনিভাৰ্চিটিত প্ৰৱেশ কৰিয়েই তাইৰ দৃষ্টিয়ে হাহাকাৰ কৰি উঠে, কলৈ গ'ল সি? অইনদিনা এইখিনি ঠাইতেই থিয় হৈ ঘূৰণীয়া জোনটোৰ সৈতে কথা পাতি থাকে। বিৰতিৰ সময়ত বিল্ডিঙৰ তললৈ নামি আহিবলৈ তাইৰ ফোনা ফোনা, তাইৰ অখণ্ডিত অভিযোগ, ৰুমৰ বাহিৰত থাকিলে মন ফৰকাল হ'ব, তললৈ বল। প্ৰত্যেক মুহূৰ্তত তাই বিচাৰে সেই ল'ৰাজনক, ক্ষন্তেক দূৰত থিয় দি তাইলৈ সি নিমিক নিপেলাকৈ চাই থাকিব। কিয় কিয় সি চাই থাকে তাইলৈ? পিয়াসীয়েতো নাজানে তাৰ ঠিকনা, তেনেহলে ঐ পিয়াসী, সেয়া দেখিছ নিৰ্মিত হাজৰিকা, এইবাৰ জি এছৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, আৰু সেয়া প্ৰিয়াংকু বৰা, কালচাৰেল হলৰ সন্মুখত যে থিয় দি আছে, একেখন হোষ্টেলৰ পৰা প্ৰেচিডেণ্ট পদৰ কাৰণে তেওঁক নিৰ্বাচিত কৰা হৈছে, বহুত ভাল ডিবেট কৰে বুজিছ নিৰ্মিত হাজৰিকা, নিৰ্মিত, কোনেও নুশুনাকৈ পিয়াসীয়ে মুখৰ ভিতৰতে উচ্চাৰণ কৰিছিল এই শব্দ। অনামী, শ্ৰেয়া, বল বল তললৈ যাওঁ, প্ৰিয়াংকু দাহঁতে আজি ষ্ট্ৰীট প্লে কৰিব এণ্টি ৰেগিঙৰ ওপৰত, জল্দি কৰ, ইয়াৰ শেষেই হ'ব এতিয়া, প্ৰীতি চিয়ৰ। পিয়াসী, তই নাযাওঁ জান, পিয়াসী এই যে চিনিয়ৰবোৰে আগ ভেটি ধৰি আমাৰ সৈতে অত্যন্ত বিনয়ী ৰূপত কথা পাতিছে, এই চব নাটক বুজিছ, ইলেকশ্যন শেষ হ'বলৈ দে, ইহঁতৰ নিগুৰ বিচাৰি নাপাবি, ই কি চাবা সিহঁতৰ ভণ্টি ভণ্টি বুলি মতা ষ্টাইল। ঐ প্ৰীতি, ভালে আছা? হয় আছো নিৰ্মিত দা, এইবোৰক তোমাৰ ফ্ৰেণ্ড চাগে, চিনাকি কৰাই দিয়া আকৌ। পিয়াসীয়ে নিৰ্মিতৰ চকুৰ পিনে চাইছে, সিও একেধৰে তাইৰ পিনে চাই কথাবোৰ কৈছে, সিহঁতৰ এজেণ্ডাবোৰৰ কথা, হোষ্টেলৰ লিগেচিৰ কথা, লগতে সিহঁতক হোষ্টেলত অনুষ্ঠিত হোৱা মিউজিক ফেষ্টিভেললৈও নিমন্ত্ৰণী হৈ আগবঢ়াইছে। তাৰপিছত সি আঁতৰি গৈছে। পিয়াসীৰ আৱেগ অনুভূতি সত্তাক এজাক বতাহে চুই গৈছে, তাই বুজিব পাৰিছে তাৰ সাহস আৰু নেতৃত্বৰ কথা। পোনপ্ৰথমবাৰৰ কাৰণে নিৰ্মিতক ওচৰৰ পৰা শুনিছে, তাৰ শব্দবোৰে তাইক বিন্ধিছে বৰষুণৰ উন্মাদ টোপালৰ দৰে। পিয়াসীৰ ৰিয়েলমি ফোনটো টিং টিংকৈ দুবাৰ বাজি ভাইব্ৰেট হৈ উঠিছে। হোৱাটছআপ খুলি তাই দেখিছে নিৰ্মিতৰ মেছেজ, ইউ আৰ কৰ্ডিয়েলি ইনভাইটেড টু দ্য মিউজিক ফেষ্ট, ইয়ৰ প্ৰেজেঞ্চ উইল ব্ৰিং দ্য চাম টু আৱাৰ হোষ্টেল। মেছেজটো তাই বাৰে বাৰে পঢ়িছে, চকু মোহাৰি মোহাৰি চাইছে, সঁচাই নিৰ্মিতৰ পৰাই মেছেজ আহিছেনে? বুকুৰ ভিতৰত এয়া কিহৰ জয় দলপাৰ লগাইছে, তাইৰ ওঠেৰে চিন নিচিনকৈ এটা সুৰীয়া হাঁহি বৈ গৈছে। নাজানে কোনেও সেই ৰহস্যময় হাঁহিৰ অৰ্থ, কোনেও চিনি নাপায় সেই হাঁহিৰ ভৱিষ্যত। ক্লাছ, লেণ্টাৰ্ণ ফেষ্টিভেল, স্পৰ্ট কম্পিটিশ্যনৰ মাজৰ সীমাহীন ব্যস্ততাৰ মাজেৰে সময়বোৰে অতিক্ৰম কৰিছে। পিয়াসীৰ গণিত বিভাগৰ ছাত্ৰী হিচাপে অসীম ব্যস্ততা, মাজে সময়ে তাইৰ এটা কবিতা সমৃদ্ধ আলোচনীবোৰ প্ৰকাশ পালে তাই ব্যস্ত হৈ পৰে ৰাজ্যৰ বিভিন্নজন পাঠকৰ সৈতে ফোন কলত, পিছ মুহূৰ্ততে এলজেব্ৰা চুইচ থিয়ৰেমৰ মাজত বিচৰণ কৰিছে, পাৰিছে তাই, অভ্যস্ত হৈ উঠিছে এতিয়া টাইম মেনেজমেণ্টৰ জগতখনত। নিসংগ ৰাতিবোৰত তাই চেড হেডেক্টিভ কৰি চিনাকি বিভিন্নজনৰ সৈতে কথা পাতে, মাজে মাজে ৰুমৰ লাইট অফ কৰি এডাল মম জ্বলাই লয়, আৰু এফালৰ পৰা পঢ়ি যায় বুদ্ধদেৱ বসু আৰু জীৱনানন্দৰ কবিতা। তাৰপিছতেই ষ্টেটাছ মুড অন কৰি লিখি যায় বিমূৰ্ত শব্দবোৰ। শুই আছা গভীৰ অৱগহনত, নিশাৰ তিমিৰতাৰ দৰে গভীৰ, গভীৰ শীতৰ কুঁৱৰীৰ দৰে, আৰু মই ৰৈ আছো এক প্ৰান্তত মোৰ ওচৰৰ দৰে। হোষ্টেলৰ অকলশৰীয়া নিশাবোৰত তাই মন যায় নিৰ্মিতৰ সৈতে মেছেজ কৰিবলৈ, যেনেকৈ আন ছোৱালীবোৰে বিচাৰে হৃদয়ত গোপনে সাঁচি ৰখা পুৰুষজনৰ সৈতে কথা পাতে। কবিতাৰ কাণৰ ভালপোৱাৰ তাই বাৰে বাৰে চাই ৰয় নিৰ্মিতৰ সৈতে কৰা সীমিত মেছেজৰ শব্দবোৰ। ক'ৰবাত যে এটা সীমাবদ্ধতা ৰৈ গৈছে পিয়াসীয়ে বুজে। কোনোদিন নিৰ্মিতৰ সৈতে ভালদৰে কথা পাতি পোৱা নাই, মাত্ৰ দূৰৰ পৰা হাই হেল্লোৱে যথেষ্ট, আৰু তাইৰ দীঘল দীঘল পলক বিহীন চাৱনীবোৰে হয়তো দুয়োৰে মাজত হোৱা শব্দহীন কথা বতৰা। কিন্তু তাই বুজি নাপায় এই সম্পৰ্কৰ নাম কি, হয়তো আগ্ৰহীও নহয়। নমিনেশ্যন পাৰ হৈ যোৱা আজি দুদিনেই হ'ল। প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হোষ্টেলবোৰত ছাপোৰ্টাৰ ষ্টুডেণ্টে ঠা খাই পৰা ভিৰ। আচলতে কথাটো এনেকুৱা যে যিখন হোষ্টেললৈ যোৱা সকলোতে খানা, গতিকে সিহঁতৰ খোৱাত আপত্তি হ'ল। চতে মিলিছে, সিহঁতে ভিৰ ঠেলি সোমাই গৈছে, কিন্তু পিয়াসীহঁতে নিৰ্মিত প্ৰিয়াংকুহঁতৰ হোষ্টেল এৰি না কৰাবলৈ যায় না আনক ছাপৰ্ট কৰে। ক্লাছ শেষ হোৱাৰ আগত ব্ৰেকৰ সময়তে সকলোৱে দিহা কৰি লয় কোন হোষ্টেললৈ যাব। মাজতে কেণ্ডিডেট কেইজনৰ অযথা নমস্কাৰ ভিৰ। মই এইবাৰ অমুক হোষ্টেলৰ পৰা ডিবেট এণ্ড চিম্পছিয়াম ছেকশ্যনৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো, গতিকে ভোটটো দি জয়যুক্ত কৰি যেন। লগতে নিজৰ এজেণ্ডাৰ ওপৰত আকাশলংঘী ভাষণ। শেষত মনত থাকিলে নহয় মোৰ নামটো অমিত আগৰৱাল ফৰ ডিবেট এণ্ড চিম্পছিয়াম ছেকশ্যন। ষ্টুডেণ্টবোৰে অনিচ্ছা স্বত্বেও হয় হয় বুলি মোৰ জোকাৰে কৈছে। কোনোবাজন কেণ্ডিডেট ওচৰ চাপি আহিলে এই তেতিয়াই লগ পালো নহয় বুলি কৈ হাঁহি হাঁহি আঁতৰি গৈছে। মাজতে পিয়াসীহঁতৰ পৰা আন এখন হোষ্টেলৰ পিন কেণ্ডিডেট মেনুখন লৈ প্ৰিয়াংকুহঁতে হাঁহিছে, চা ভাই অনলি জি এছ আৰু প্ৰেচিডেণ্টৰ নাম ডাঙৰকৈ ছপাইছে, বাকীবোৰ কি চুক ভেকুলি। প্ৰিয়াংকুহঁতৰ হোষ্টেলত সোমোৱাৰ পিছত পিয়াসীৰ মন উৰণীয়া পক্ষীৰ দৰে চঞ্চল হৈ উঠিছে। শান্তি পোৱা নাই তাইৰ চকুজুৰিয়ে, বাৰে বাৰে বিচাৰিছে নিৰ্মিতক, তাৰ সেই গভীৰ চকুজুৰি আৰু সেমেকা হাঁহিটো। কিয় জানো পিয়াসীয়ে জনা হোৱাৰ পৰা কবিতাৰ দৰে গভীৰ হাঁহিবোৰে পচন্দ কৰে। আনৰ সন্মুখত নিজকে গহীন কৰি ৰাখিব পৰা মানুহবোৰ তাইৰ বহুত পচন্দৰ। তাই ভাল পায় নিৰ্মিতৰ গহীন কথা বতৰা, কলিজাৰ ধপধপনি, তৰংগ দৈৰ্ঘ্যৰ দৰে বৃদ্ধি পায়। ক্ষন্তেক মুহূৰ্তৰ ভিতৰতে তাই বোবা হৈ যায়। জানো শব্দবোৰে কলৈ গতি কৰে, তথাপি তাই এবাৰ হলেও চাব বিচাৰে সেই নিৰ্মিত নামৰ সত্তাক। তোমালোক আহিছা, কেতিয়া আহিলা? নাই নাই, এইবাৰ আৰু পিয়াসীৰ চকু ঘূৰাই চোৱাৰ ক্ষমতা নাই, নোৱাৰি তাই সেই দৃষ্টি সহ্য কৰিব। মাত্ৰ এবাৰ নিৰ্মিতে ইমান ওচৰৰ পৰা তাইৰ ফালে চাইছে। তাই দেখিছে ব্লু কালাৰৰ কুৰ্তা চুইটত তাক হাইলাক এখন পেইণ্টিঙৰ দৰে লাগিছে। পেশী বহুলতাৰ বাহুবোৰ কুৰ্তাটোৰ সৈতে চিপক খাই ধৰিছে। ঠিক আছে, তোমালোক বহা, ভাত খাইয়ে যাবা দেই। কিন্তু নিৰ্মিত আঁতৰি গ'ল, আঁতৰি গ'ল সময়বোৰ, ইলেকশ্যন পাৰ হৈ গ'ল। নিৰ্মিত বৰ দুখজনকভাৱে পিষ্টা ভোটৰ ব্যৱধানত পৰাজিত হ'ল। 4 মাহৰ পিছত ভাৰ্চিটি ৰিকো পাৰ হৈ গ'ল। এই 4 মাহৰ ব্যৱধানত মাত্ৰ ভাৰ্চিটি ৰিকৰ শেষৰ দিনা পিয়াসীয়ে দেখিলে নিৰ্মিতক। সি থিয় দি আছিল ইনডোৰ ষ্টেডিয়ামৰ সন্মুখত। মহানগৰীৰ ব্যস্ত মানুহবোৰে দৈনন্দিন ভিন্ন কামত ব্যস্ত হৈ পৰিছে। কোনোবাই ষ্টেডিয়ামৰ ভিতৰত চিঞৰিছে হোষ্টেলৰ জয়ধ্বনি, হয়তো কাবাডী নতুবা ভলীবলত জিকিছে। পিয়াসীয়ে কেতিয়াও ভবা নাছিলে যে এনেকুৱা সময়ৰ মুখামুখি হ'ব লাগিব তাই। তাই যথাসম্ভৱ নিৰ্মিতৰ কাষলৈ গৈছে, তাক মাত লগাইছে। আনকি এই মুহূৰ্ততো তাইৰ চকুৱে লুকাই ৰাখিব পৰা নাই অনুভৱবোৰ। কিন্তু তাই পাহৰিব পৰা নাই সেই দিনটো যেতিয়া পিজিৰ মেহফিলত ছিনিয়ৰ এজনীয়ে কৈ আছিল, আৰে তহঁতে নিৰ্মিতক চকু দি লাভ নাই ভাই, নিৰ্মিত অলৰেডি বুকড, তাৰ জীয়েকক চিনি পাৱনে? কি কয়বা, নিৰ্মিত দাৰ গাৰ্লফ্ৰেণ্ড আছে, কেনেকুৱা বাৰু তাই দেখিবলৈ, বহুত ধুনীয়া হ'ব চাগে ন? আছে আছে, ইনষ্টা আৰু এফবিত একাউণ্ট আছে তাইৰ, দেখুৱাই আছো তহঁতক। সম্ভৱতঃ পিয়াসীয়ে তললৈ গৈছিল বজাৰ কৰিবলৈ, সেই পিজিৰ মেহফিলত তাই অনুপস্থিত আছিল। ৰুমত সোমোৱাৰ লগে লগে শুনা অনাকাংক্ষিত খবৰটোৱে তাইক দৌৰাই লৈ গৈছিল সেইটো ৰুমলৈ। কোন নিৰ্মিতৰ কথা কৈ আছে আপোনালোকে, ইলেকশ্যনত উঠাজনীনে? তাইৰ চকুৰ হেজাৰ অনাকাংক্ষিত প্ৰশ্নৰ উত্তৰ সিহঁতৰ ওচৰত আছিল, কিন্তু সিহঁতে অনুভৱ কৰিব পৰা নাছিল প্ৰশ্নৰ সিপাৰে ছিঙিবলৈ আৰম্ভ কৰা তাইৰ বিশ্বাসৰ জৰীবৰৰ কথা। আৰে ইলেকশ্যনত উঠাজনৰ কথাই কৈছো, ছোৱালীজনীয়ে জিঅ'ত মাষ্টাৰ্ছ কৰিছিল, ইয়ালৈ আহি লগ পোৱা। পিয়াসীৰ চকুৰ হাঁহিটো ৰপকৈ নমাই গৈছিল। সিমান প্ৰচেষ্টাৰ পিছত তাই সফল হৈছিল হাঁহিটো ঘূৰাই আনিবলৈ। সেইদিনা ৰাতি তাই উৰাই ঘূৰাই জীৱনানন্দক পঢ়িছিল, জ্বলাই লৈছিল লাইটৰ সলনি মমবাতি, পৰ্দা ঠেলি সোমাই অহা শেষ ৰাতিৰ বতাজাকে মমৰ পৰক নুমাব বিচাৰিছিল। তাইৰ গাৰু তিতি গৈছিল চকুপানীৰ সোঁতত। সকলোৰে অজানিতে সেইদিনা ৰাতি পিয়াসীয়ে সুখৰ মালিতা আওৰাইছিল। কোনেও নাজানিলে তাইৰ সেই উশাহীন ৰাতিটোৰ কথা, কোনেও, আনকি যাৰ কাৰণে তাই কান্দি কান্দি তিয়াই পেলালে গাৰু গিলি। সি ব্যস্ত হৈ থাকে ৰাতি ইলেকশ্যনৰ কামত, কাষত সহযোগী হৈ থাকিল তাৰ অজস্ৰ বন্ধু আৰু ভালপোৱা। তাৰপিছত পিয়াসী সলনি হৈ গ'ল, তাইৰ কবিতাৰ চিত্ৰকল্প ৰীতিয়ে অন্য ৰূপ ল'লে। নিৰ্মিতক এতিয়া আৰু তাই ইউনিভাৰ্চিটিত বিচাৰি নুফুৰা হ'ল। কালচাৰেল হল, ষ্টেডিয়াম, চাৰ্চ, কফি হাউচ সকলোতে তাই মাজে মাজে পঢ়ে, বন্ধু মহলৰ সৈতে আড্ডা দিয়ে, গানৰ কথা পাতে। সেইদিনাও সিহঁতে বহি আছিল ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত। ইলেকশ্যনলৈ মাজত মাথো দুদিন। নিৰ্মিতেও ডিঙিত গামোচা এখন লৈ নমস্কাৰ ভংগীৰে আহি সিহঁতৰ কাষ পাইছিল। তোমালোককনো আৰু কি কওঁ, মোৰ অত্যন্ত কাষৰ মানুহ তোমালোক। এনেদৰে নকওঁ যে মোকেই ভোট দি জিকাব লাগিব, কিন্তু সুস্থ চিন্তাৰে বিবেচনা কৰি ভোটটো দিবা বুলি আশা থাকিল। এতিয়া তোমালোকৰ যদি এজেণ্ডাবোৰৰ ওপৰত কিবা প্ৰশ্ন আছে নিশ্চয় সুধিব পাৰা। আমি জানো আপোনাৰ বাহিৰে আনক ভোট দিব পাৰোঁ দাদা, নিশ্চিত থাকক, চকুমুদি ভোট মাৰিম আপোনাক। নিৰ্মিতে এবাৰ পিয়াসীৰ পিনে লাহেকৈ চাইছে, তাৰপিছত সি আঁতৰি গৈছে। নাই, নিৰ্মিতৰ এই দৃষ্টি আৰু সহ্য কৰিব নোৱাৰি। এতিয়াৰ পৰা যিমানেই সি তাইৰ পিনে চাব, তাই কি বুজিব, সেই দৃষ্টিত কি থাকিব পাৰে, বন্ধুত্ব, সান্তনা, অৱহেলা নে ভালপোৱা। কিয় বাৰু সি তাইলৈ অপলক দৃষ্টিৰে চাই আছিল, তাৰ প্ৰয়াসী থকাৰ পিছতো উফ আৰু ভাবিব নোৱাৰি। পিয়াসীৰ আৰু শক্তি নাই যে তাই নিৰ্মিতৰ সৈতে প্ৰত্যক্ষভাৱে চকু মিলাব পাৰিব। ইলেকশ্যনৰ ফলাফল ঘোষণা হোৱাৰ দিনা নিৰ্মিত অলপ সময়ৰ কাৰণে কান্দি কান্দি ভাগৰি পৰা দেখিছিল তাই। অন্তৰংগ বন্ধু মহলে তাক চাৰিওপিনৰ পৰা আৱৰি ধৰিছিল। পোনপ্ৰথমবাৰৰ বাবে পিয়াসীয়ে দেখিছিল তাৰ কাষত হাতৰ হাত ধৰি থিয় দি আছিল সেই ছোৱালীজনী। এদিন আগতে ছোৱালীজনীৰ ইনষ্টা একাউণ্টটো চিনিয়ৰ বাজনীয়ে সিহঁতক দেখুৱাইছিল। পিয়াসীৰ বাহিৰে সকলোৱে গৈ তাক সান্তনা দিছিল, বুজাইছিল। বহুতো মানুহৰ বেকা চাৱনি শিলৰ দৰে উফৰি অহা কথাই তাক বিদ্ধ কৰিছিল। হয়তো পিয়াসী সেই সময়ত বহু দূৰলৈ আঁতৰি গৈছিল। এজন কবিতা ভালপোৱাৰ ল'ৰাই তাইক নিসংগ মুহূৰ্তবোৰত মেছেজ কৰিছিল। সীমাহীন একাকিত্বৰ বজা সহিবলৈ অক্ষম হোৱা পিয়াসীয় মেছেজৰ জৰিয়তে হাস চাপি গৈছিল তাৰ। নিৰ্মিত যেন এতিয়া তাইৰ কাৰণে এক বিস্মৃতি। সেই ল'ৰাজনৰ সৈতে তাই সন্ধিয়া ঘূৰি ফুৰে ব্ৰহ্মপুত্ৰ পাৰঘাট, ষ্ট্ৰীট ফুডৰ দোকানত চাওমিন, পিজ্জা, মমো আৰু অনৰ্গৰ কথাৰে ভৰি পৰে সময়বোৰ। ভগাই লয় তাই জীৱনৰ শব্দবোৰ তাৰ সৈতে, কিন্তু কেতিয়াও তাৰ কাৰণে সেই অন্তৰংগ ভালপোৱা অনুভৱ নকৰে যি ভালপোৱা তাইৰ আছিল নিৰ্মিতৰ কাৰণে। ক'ৰবাত যেন অলপ অলপকৈ ভাঙি পৰিছিল, শেষ হৈ গৈছিল ভিতৰৰ অনুভৱবোৰ। আচ্ছা প্ৰীতম, মানুহে বাৰে বাৰে প্ৰেমত পৰে নেকি, যেনেদৰে আমি প্ৰত্যেক দিন দোকমোকালি আৰু সন্ধিয়াৰ প্ৰেমত পৰোঁ, কবিতাৰ প্ৰেমত পৰোঁ। পিয়াসীয়ে সিপাৰৰ ডুব যাবলৈ আৰম্ভ কৰা সুমধুৰা ৰঙী সুৰস্তৰ পিনে একান্ত মনে চাই চাই সোধে। তুমি জানো অমৃতা প্ৰীতমৰ সেই কবিতাটো পঢ়া নাই পিয়াসী, য'ত লিখিছিল, প্ৰেমৰ মৃত্যু মানে আমাৰ আংশিক মৃত্যু। প্ৰত্যেকবাৰ প্ৰেমৰ মৃত্যু হোৱাৰ ক্ষণতেই আমাৰ জীৱনৰ পৰা এক অংশ চিৰদিনৰ কাৰণে মচ খাই যায়। পিয়াসী শব্দহীন। প্ৰেমততো আমি বহুবাৰ কৰোঁ, কিন্তু সফলহীন প্ৰেমবোৰে আমাৰ অজানিতে এক অংশ জীৱনৰ পৰা কাঢ়ি লৈ যায়। প্ৰীতমৰ ভালপোৱাক পিয়াসীয়ে দেখ দেখকৈ অৱহেলা কৰে প্ৰত্যেক দিন। তাইৰ কাৰণে সি একান্ত বন্ধু, যাৰ সৈতে তাই সকলো কথা শ্বেয়াৰ কৰিব পাৰে। এদিন তাই বন্ধুত্বৰ চলেৰে আগবাঢ়ি গৈছিল প্ৰীতমৰ ওচৰ, বহুত ওচৰ, আৰু তাৰ বুকুত মূৰ গুজি দিছিল। শুনিব বিচাৰিছিল ধপধপনি, পাৰ চৰাই এজোৰ চোতালৰ ওপৰেৰে পাখি কবাই উৰি যোৱা সেই নিৰ্জন শব্দ। পিয়াসীয়ে অনুভৱ কৰিব পাৰিছিল তাৰ উশাহৰ অস্থিৰতা, ঘন ঘন উষ্ম উশাহে তাইক স্পৰ্শ কৰিছিল। তৎক্ষণাত আঁতৰি আহিছিল তাই, হয়তো বুজিছিল তাইৰ প্ৰেমৰ আংশিক মৃত্যুৰ কথা। যি প্ৰেম নিৰ্মিতৰ চকুজুৰিৰ মাজতেই বুদ্ধিহত্যাৰ দৰে সমাধিষ্ট হৈছে, ফচিল হৈ বিদ্ধ কৰিছে পিয়াসীৰ বুকু। পিয়াসীয়ে কবিতা ভাল পায়, যি কবিতা তাই বিচাৰি পাইছিল নিৰ্মিতৰ মাজত। প্ৰীতমে কবিতা শুনাব জানে, বিদ্ৰোহী আৰু প্ৰেমিকৰ দৰে শব্দবোৰ তাইক বিদ্ধ কৰে, কিন্তু সেই প্ৰেম প্ৰীতমৰ প্ৰাপ্য নহয়। হতাশাচন্ন পিয়াসীয়ে মাজে মাজে আচৰিত হয়, তাইৰ অনুভৱ আৰু প্ৰেমৰ আংশিক মৃত্যুৱে কথাবোৰ সলাই পেলালে হয়তো চিৰদিনৰ কাৰণে।
1: ইমান পৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত উপস্থিত আছিল উদীয়মান কবি অন্তৰীপ কাকতি আৰু উদীয়মান গল্পকাৰ সাগৰিকা শৰ্মা। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশ্বিনী কুমাৰ ফুকনৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পম্পী মালাকাৰে ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।

যুৱবাণী শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৰিভাৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত লগতে নিউজ অন এ আই আৰ মোবাইল এপত নিবেদন কৰিছো লোকগীত আজিৰ শিল্পী বিজয়া বৰা।

শ্ৰোতাসকলে লোকগীত শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখাযোগে। আজিৰ শিল্পী বিজয়া বৰা। অনুষ্ঠানত শুনক শিল্পীৰ কণ্ঠৰ আন এটা লোকগীত।

লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া শুনক ভজন আৰম্ভণিতে, এয়া জগজিৎ সিঙৰ কণ্ঠ।

জগজিত সিঙৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠানত এইবাৰ শুনক অনুৰাধা বৰুৱালৰ কণ্ঠৰ ভজন।

নিশাৰ আকাশলৈ চালে মনলৈ কি আহে কওকচোন? তৰাবোৰৰ মাজত জিলিকি থকা সেই গোল ধুনীয়া জোনটো নহয়নে? সৰুৰে পৰা আমি আইতাৰ মুখত জোনবাইক লৈ বহুতো সাধু বা গীত, নিচুকনি গীত আদি শুনিছিলো। জোনাক নিশাৰ সেই মায়াময় পৰিৱেশে আমাৰ শৈশৱক সদায় ৰঙীন কৰি ৰাখিছিল। আহক, আজিৰ এই বিশেষ নিশাত আমি সকলোৱে মিলি আকাশৰ সেই চিৰপৰিচিত মৰমৰ লগৰীজনৰ দেশলৈ এভুমুকি মাৰোঁ।

কিন্তু আপোনালোকে জানেনে, আমাৰ মৰমৰ এই জোনবাইটো কেৱল কবিৰ কবিতা আৰু আইতাৰ সাধুতেই সীমাবদ্ধ হৈ থকা নাই। আজিৰ বিজ্ঞানে জোনৰ বিষয়ে আমাক বহুতো নতুন তথ্য দিছে। আমাৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ এই জোনটো, যিটো দেখাত ইমান শান্ত, আচলতে তাত নাই কোনো বায়ুমণ্ডল, নাই কোনো শব্দ, কাৰণ শব্দ চলাচল কৰিবলৈ বতাহৰ প্ৰয়োজন, অৰ্থাৎ জোনৰ দেশখন সম্পূৰ্ণ নিস্তব্ধ।

আমাৰ ভাৰতবৰ্ষৰ কথা ক'বলৈ গ'লে অলপতে আমাৰ বিজ্ঞানীসকলে চন্দ্ৰযান অভিযানৰ জৰিয়তে জুনৰ সেই ৰহস্যময় দক্ষিণ মেৰুত ভৰি থৈ সমগ্ৰ বিশ্বতেই ইতিহাস ৰচনা কৰিলে। যি জুনবাইক আমি দূৰৰ পৰাই চুই চোৱাৰ সপোন দেখিছিলো, আজি আমাৰ প্ৰযুক্তি গৈ তাত উপনীত হৈছে।

সঁচাকৈ জোনাকৰ এক সুকীয়া যাদু আছে। কবিৰ ভাষাত ই প্ৰেমৰ প্ৰতীক, শিশুৰ বাবে ই জোনমামা আৰু বিজ্ঞানীৰ বাবে ই ৰহস্যৰ ভঁৰাল। আমাৰ অসমীয়া সংস্কৃতিৰ বিহুগীতৰ পৰা আৰম্ভ কৰি আধুনিক গানলৈকে জোনাকক দুলুৱাকৈ যেন আমাৰ আৱেগ সম্পূৰ্ণই নহয়।

সঁচাকৈয়ে জোনাক নিশাৰ সেই মায়াবী পৰিৱেশটোৱে আমাৰ মনবোৰ কেনে এক অনন্য শান্তি প্ৰদান কৰে নহয়নে? সেইবাবেই চাগে বহু যুগৰ পৰাই কবি, সাহিত্যিক বা প্ৰেমিক সকলোৰে বাবে জোনবাইটো হৈছে এক চিৰন্তন অনুপ্ৰেৰণা।

চাওতে চাওতে ৰান্ধনিৰ বাবে নিৰ্ধাৰিত সময় চমু চাপি আহিছে। বিদায় লোৱাৰ পূৰ্বে শ্ৰোতাসকলক ইয়াকে কম যে জীৱনত যিমানেই ব্যস্ততা নাথাকক কিয়, কেতিয়াবা নিশাৰ ভাগত খিৰিকীখন মেলি আকাশৰ জোনটোলৈ এপলক চাবচোন, দেখিব মনৰ সকলো ভাগৰ পলকতে আঁতৰি গৈছে। শেষত এটি সুন্দৰ গীতেৰে সৈতে মই নাফিচাই আজিৰ এই ৰামধেনু অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।
2: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIRৰ মোবাইল এপযোগেও উপলব্ধ। এতিয়া সুধক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী বিদুষী অশ্বিনী ভিৰে দেশপাণ্ডে, ৰাগ য়মন।

শাস্ত্রীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল বিদুষী অশ্বিনী ভিড়ে দেশপাণ্ডে, ৰাগ ইয়মন। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30 বাজিছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। তেতিয়ালৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মংগলবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ প্ৰথম দিন, 1948 শকাব্দৰ 26 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 16 তাৰিখ। এতিয়া সময় পুৱা 5:33 একচল্লিছ ছেকেণ্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে।